यत्ते मध्यं पृथिवी यच्चनभ्यं यास्त ऊर्जास्तन्वास्तं बभूव तासुनो धेध्यभिना पवस्व माता भूमि पुत्रो अहं पृथिव्या। गिरयस्ते पर्वता हिमवन्तूरन्नं ते पृथिवी स्यो नमस्तु तज्जातास्तैचरन्ति मर्त्यास्त्वङ्गविभर्षी द्विपदास्त्वङ्गचतुष्पद तवेमे पृथिवी पञ्चमानवा येभ्यो ज्योतिरमृतं मर्त्येभ्य उद्यन्त सूर्यो रश्मिभिरातनूति। वाचो मधु पृथिवी धेहि मध्यं भूमे मातर्निधेहि मा भद्रया सुप्रतिष्ठितं संविदानादिवाकवि श्रियाङ्गमाधेहि भूत्यां विश्वस्त्वं मातरमूषधीनां ध्रुवां भूमिं पृथिवीं धर्मणाधृतां शिवां स्यूनाम् अनुचरीम विश्वः। वन महा असि सूर्य बडादित्त महा असि महांस्ते महतो महिमा त्वमादित्य महा असि। स्वस्तितंगमे सुप्रातः सुसायं सुदिवं योगं प्रपद्ये क्षीमं च क्षीमं प्रपद्ये योगं च। नमो अहोरात्राभ्याम् अस्तु। शान्ताद्दौ शान्ता पृथिवी शान्तमिदम् उर्वन्तरिक्षम् शान्ता उदन्नतीराप शान्ता नास्तन्तोषधि। पृथिवी माता আমি পৃথিবীর পুত্র ওই বসুন্ধরা। তুমি তোমার কেন্দ্রস্থলে তোমার নাভিতে তোমার অমৃতরসে আমাদের প্রতিষ্ঠিত করো, আমাদের পবিত্র করো। তোমার তুষার শৈল তোমার অরণ্য সুখপ্রদ হোক। হে ধরণী, মৃত্যুর অধীন প্রাণীরা তোমার কোলে জন্ম নেয়, বিচরণ করে তোমারই বক্ষে। তুমি ধারণ করছো যত দ্বিপদ এবং চতুষ্পদকে। এই পৃথিবীর মরণশীল মানুষ যাদের উপরে উদীয়মান সূর্য কিরণ বর্ষণ করে তার অমৃত জ্যোতি বিকীর্ণ করেন, তারা তোমারই। তুমি আমাকে মধুক্ষরা বাক্য দান করো। ওই জননী পৃথিবী, কৃপা করে আমায় দৃঢ় ভিত্তির ওপরে রাখো। আকাশের সঙ্গে মিলিত হয়ে আমাকে সুখ এবং সমৃদ্ধির মধ্যে প্রতিষ্ঠিত করো। ধর্মে বিধৃত এই দৃঢ় বিশ্বাস।